আছে জৰতি খানাতো গ্ৰেছে মন খানা বাইখা গৌতম দেৱৰ মাবাই ৰেচাপ চাৰচাম ফাইদি থাবক চুঙিয়ালিম ঘৰ পান্ধৱ খানা লাইনাই বিশ্বকুমাৰ দেৱৰ মাবাই চালাইমানি কগলাম পান্ধা

0: चलते।
1: एलम करंग आपानाव हाइना हाय आं नरनि बागै तुइ फाइफिउका खरस बेलाय एलम करंग ताखुगनो बेलायखन एक्सपर्ट बेलायखन रिसामुंग करंग आगिनि सिरिसि तिनि आगिनि जे रायदा अतंगमानि बेबबगनो बेबबगनो ब रिसामुंग बिसिंदि सिंनो फोरोंगि मानो एबा सनि मानो सं जे जादुनि खरां माने आबो बिन थानि दङो बेलायखन खरां सनामना करं बेलाखिन रसामुंग करं नरका खनागा गे सायमानानो बिने सिनमुं हन्ना लायनो फुलानो आं ताकु गाखरन लाम सुगु सिन कबुर एफएम उज्जुनतिनि एलम करं पांडवनि नि सिनमुं रगरि दनि मुं तामंखा
2: आनो मुंखाय बिसु कुमार गान पाराखाय गायराय बिदा मोरा आगि सिनि थागुनि बु मुंखाय बाद सदा थांदाक्ता गान बा मुंखाय गातिराय आन बाबु मुंता
1: वल हिंगा आं गतिनि यंग मानदाई नि कायरे फाइजों फाइसक बायजाक आं यांग आमसनि जत ताको कते बुक्सुन खनाय तोनाय रनो बेला बेला खन हामबे मा रनो रखे खनाय तोमनि बागे जरा सिनि एलम करंग पानानो नरो नि आमजे नां फाइ सक बायजाक तिनि ताको अकरा बिशु कुमार बायसिं तिनि एकक सालाय नक बमा आर बिनि रसां बुसिं खना लायनो नि नक दखु साब साब दं ताको
2: आन नखुं गाय ताबान सला सासं खरक बुरि दं ता
1: तै नों मिनि लगिखे
2: आन लगिनि दं गायसा
1: वल हंगे खना खना साब खरक बुसिं के बिनि नक नखुं गाय बर रक दं ना পড়ালেখারও খাইজা দেন
2: আংকে তো আগে চাই পুরো কিসা হাইন পরীক্ষা এনকাই আজর রগলে খুগর খাই তাম্র খাই অংকাই পরীক্ষা তাই আমি তাকু পুকুর পরীক্ষা আংকা আন্না জ্বর খাই পরীক্ষা লইয়া কিসা পরীক্ষা পরিবৈক তাবো নাম দশ তর রই মানে রব কিসা মান রপ্তা
1: নরনি আশাই সংখ্যায় খরক বুসক
2: চিনি আশাই সংখ্যায় কথা আর তাকুক বা বুড়ি খরক চা দার কথাকে ঠিকা এনকা তাই খরক বই চঙ তাবো কাই আন দ্বারা কসার হাই মিজি কলেজ যাদব কলেজ ফুরঙ্গি চং তা
1: ওয়াল ফাটি হিঙ্গাকে বিনি সিনেম তো সঙ্গে মাল লাইখা তাই তাবো কা বিনি রসং সঙ্গে খানা লাইন রসং তাংসা ফুলেন সঙ্গে খানা লাইন আবন ইয়াগুলো তরু তরু নিনি লাংমানি কগ সঙ্গ থালাইনে দঙ্গে তাম রসং সঙ্গে ফুলা খানা রাই
2: রসা বই খানা রবান যে তিনি বাবু আমার সঙ্গে ভাইকে পুষিত রখা ভাইকে ল রখা আ কাহিনী সাবির সাবনতা
1: দো সেংদি হিঙ্গাকে তাকু কক্রা বিশু কুমার নিনি রসং সঙ্গে খানা লাইন যে খানাই তোমায় রং আং সানা হিঙ্গে তাবো কে সঙ্গে খানা লাইন বিনি রসামুং ন বিন খরং ভাইকে
2: খসলে নখানি তল খানি সাক অরং সাতি পোড়া খাব বাবুলে সিং সান রুবসে মায়ক সু সঙ্গ বাবু সে মনো সজন